নমস্কাৰ, সুপ্ৰভাত প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষ পুৰ। আজি শনিবাৰ, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 26 দিন, 1948 শকাব্দৰ 21 আহাৰ আৰু 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ আজি 11 তাৰিখ। এতিয়া সময় পোৱা 5:33 গৈছে। ইয়াৰ লগে লগে সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত, 1035 কিলোহাৰ্টজত আৰু ডিআৰএম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ আজিৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত ডিউটি ৰুমত আছে প্ৰিয়াংকী দেৱ চৌধুৰী, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, নিখিল শৰ্মা আৰু বিজয় দাস, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু তিলক চন্দ্ৰ দাস, আৰু মাইক্ৰফোনৰ সন্মুখত মই কৰিশ্মা মহন্ত। এতিয়া শুনক বন্দনা।

নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনালোকক সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলো হাৰ্জত আৰু ডিআৰএম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলো হাৰ্জত। আমাৰ আজিৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্ব ডিউটি ৰুমত আছে নাছিফা আলী, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, কিশোৰ কুমাৰ শৰ্মা, ফটিক চন্দ্ৰ বৰ্মন আৰু ধ্ৰুৱজ্যোতি তালুকদাৰ, ট্ৰান্সমিটাৰত বিপুল কলিতা আৰু বিজিৎ শৰ্মা, আৰু মাইক্ৰফোনৰ সন্মুখত মই কৰিশ্মা মহন্ত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আৰম্ভ কৰিবলৈ লৈছো গীতিমালিকাৰ গীত। অনুষ্ঠানত প্ৰথমেই শুনো আহক ৰিদীপ দত্ত আৰু অঞ্জু দেৱীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা কীৰ্তিকমল ভূঞাৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ।

পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

ঘৰতে গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিও টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

শ্ৰোতাই গীতিমালিকাৰ গীত অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো জবা চক্ৰৱৰ্তীৰ কণ্ঠৰ এটি গীত।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডিআৰএম ফ্ৰিকুৱেন্সি 1026 কিলোহাৰ্জত। প্ৰিয় শ্ৰোতা, এতিয়া আপোনালোকলৈ আগবঢ়াইছো যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী।

নমস্কাৰ সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডিআৰএম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে আজি ষ্টুডিঅত আছো মই ৰুজি মুদৈ।

চাইৰাছে কৈছিল, সাফল্যৰ উচ্চতম শৃংগত যদি আৰোহণ কৰিবলৈ ইচ্ছা কৰিছা তেন্তে নিম্নতম পৰ্যায়ৰ পৰাই সাধনা কৰিবা।

7:20 আগবঢ়োৱা হ'ব যুৱ কৰ্মশালা অনুষ্ঠানটি। আজিৰ বিষয় অসমীয়া চিৰসেউজ গীত। আজিৰ অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব বিশিষ্ট কণ্ঠশিল্পী তৰালী শৰ্মা। অনুষ্ঠানৰ আগ ধৰিব স্নেহা পাঠকে, অনুষ্ঠানৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 8:05 শুনিবলৈ পাব মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি। প্ৰিয় শ্ৰোতা, এনেদৰেই সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।

কাইলৈ একে সময়তে অৰ্থাৎ 5:10 পৰা আৰম্ভ কৰা হ'ব যুৱবাণী। 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগপ্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। গীতেৰে কথাৰে অনুষ্ঠানটি শুনিবলৈ পাব 6:10 আৰু ক্ৰমে 6:30।

7:20 শুনিবলৈ পাব হিপ হিপ হুৰে অনুষ্ঠানটি। মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি শুনিবলৈ পাব 8:00 পৰা। আৰু প্ৰিয় শ্ৰোতা, এনেদৰেই সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এতিয়া আৰম্ভ কৰিবলৈ ওলাইছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনৰ প্ৰথমেই শুনাবলৈ লৈছো সংযোগ ছবিখনৰ পৰা লতা মংগেশকৰৰ কণ্ঠত এই সুমধুৰ গীতটি।

শ্রোতাসকলে শুনি আছে সংযোগ ছবিখনৰ পৰা সুমধুৰ গীত। এইবাৰ শুনাবলৈ লৈছো সুৰেশ ৱাৰকাৰ আৰু আশা ভোসলেৰ কণ্ঠত এই সুমধুৰ গীতটি।

শ্রোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। এইবাৰ শুনাবলৈ লৈছো পৰচম ছবিখনৰ পৰাই কিশোৰ কুমাৰৰ কণ্ঠত আনিতে সুমধুৰ গীত।

0: শ্রোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। এইবাৰ মনোৰঞ্জনত শুনাবলৈ লৈছো আশা ভোসলেৰ কণ্ঠত চলতি কা নাম দদ্দি ছবিখনৰ পৰা এই সুমধুৰ গীতটি।
1: क्या ख्याल है आपका,

আজিৰ মনোৰঞ্জন সজোৱা হৈছে কীৰ্তিমান সুমধুৰী হিন্দী গীতেৰে। প্ৰিয় শ্ৰোতা, এইবাৰ শুনাবলৈ লৈছো আ গলে লাগজা ছবিখনৰ পৰাই কিশোৰ কুমাৰ আৰু সুষমা শ্ৰেষ্ঠাৰ কণ্ঠত আন এটি সুমধুৰ গীত।

এইবাৰ মনোৰঞ্জনত শুনাবলৈ লৈছোঁ নীলি ছবিখনৰ পৰা কিশোৰ কুমাৰৰ কণ্ঠত এটি সুমধুৰ গীত।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনৰ শেষত শুনাবলৈ লৈছো পৰুচন ছবিখনৰ পৰা ৰাজিন্দৰ কৃষণৰ কথাৰে, ৰাহুল দেৱ বৰ্মনৰ সুৰেৰে, লতা মংগেশকাৰ, আশা ভোছলে আৰু সংগীতবৃন্দৰ কণ্ঠত এটি সুমধুৰ গীত।

0: was linking the city to Pune, Chennai and Bengaluru. Speaking at an industry event in Hyderabad, he said the high-speed rail network will significantly reduce travel time and strengthen connectivity among South India's major economic centres. The minister also highlighted India's growing electronics and semiconductor sectors, saying the country has adopted an AI as a service model and that Telangana is playing a key role in electronics manufacturing. A speedboat carrying Indian tourists capsized near Vietnam's Phu Quoc Islands today. According to local media reports, 15 people are feared dead, while 21 people were rescued. The boat carrying 32 Indian tourists and 4 crew members overturned about 400 meters off Hom Mai Rut Mai Island, triggering a rescue operation. The Indian Embassy in Hanoi today said the exact details of the incident are being ascertained as search and rescue operations by local authorities are ongoing. In the FIFA World Cup, Norway will take on England, while defending champions Argentina will clash with Switzerland in the quarterfinals to determine the remaining semi-finalists. The third quarterfinal match between Norway and England will be played at Miami Stadium with kickoff scheduled for 2:30 a.m. Indian Standard Time. Later, Argentina will face Switzerland at Kansas City Stadium at 6:30 a.m. Indian Standard Time. The Indian Women's compound team of Jyoti Surekha Venam, Pritika Pradeep and Chikita Taniparthi clinched the silver medal at the Archery World Cup Stage 4 in Madrid, Spain today. In the final, the Indian trio went down 228-232 to Colombia. The silver medal opened India's account in the season-ending tournament, with the contingent aiming to add more medals later in the day. And with that, we end this news bulletin.
1: বাতৰি পিছতে উভতি আহিছো যুৱবাণীৰ ষ্টুডিঅ'ৰ মজিয়ালৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডিআৰএন ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। আজি ষ্টুডিঅ'ত আছো মই ৰুজুমদৈ। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছো উপাসনা শৰ্মাৰ কথিকা কনকলতা।
2: গহপুৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে অৱস্থিত বিশ্বনাথ জিলাৰ এখনি চহৰ গহপুৰ, যি চহৰ তেওঁৰে এগৰাকী পুত্ৰীৰ সাহসিকতাৰ বাবে বিখ্যাত হৈ পৰিছিল অসমৰ প্ৰতিটো চুকে কোণে। কোন এই পুত্ৰী? নাম তেওঁৰ কনকলতা। কনকলতা বৰুৱাৰ জন্ম হৈছিল তেতিয়াৰ দৰং জিলাৰ অন্তৰ্গত গহপুৰ মৌজাৰ বৰঙাবাৰীত 1924 চনৰ 22 ডিচেম্বৰ তাৰিখে বিখ্যাত দোলাকাষৰীয়া বংশত। তেখেতৰ পিতৃৰ নাম আছিল কৃষ্ণকান্ত বৰুৱা আৰু মাতৃৰ নাম কনকেশ্বৰী বৰুৱা। সৰুতেই ঘাটমাউৰা হোৱা কনকলতা, ভায়েক ৰজনীকান্ত আৰু ভনীয়েক দেৱবালা, ককাক আইতাক আৰু খুৰাঘটৰ তত্বাৱধানতেই ডাঙৰ দীঘল হৈছিল। সেই সময়ৰ সমাজত মহিলাসকলৰ বাবে শিক্ষাৰ সুবিধা আছিল অতি কম। সেই কনকলতায়ো প্ৰাথমিক বিদ্যালয়ৰ মাত্ৰ তৃতীয়মান শ্ৰেণীলৈকে পঢ়িয়েই স্কুলীয়া শিক্ষা সাং কৰিবলগীয়া হৈছিল। অকণমানি কনকলতাক কিন্তু জীৱনৰ কোনো বাধাই স্তব্ধ কৰি ৰাখিব পৰা নাছিল। সৰল স্বভাৱৰ কনকলতাৰ মাত কথা বৰ শুৱলা আছিল। মাত্ৰ 3 বছৰ বয়সতে কনকলতাৰ সুৰীয়া মাতত ফুটি উঠা আইনাম, বিয়ানাম আৰু বিহু গীতে সকলোকে আচৰিত আৰু আকৰ্ষিত কৰিছিল। ভূঁই ৰোৱা, তাঁত বোৱা, ৰন্ধা বঢ়া আদি সকলো কামতে কনকলতা আছিল অতি পাৰ্গত। কোৱা হয়, আত্মচেতনাৰ পৰা জাগ্ৰত হয় ব্যক্তিচেতনাৰ, ব্যক্তিচেতনাৰ পৰা জাগ্ৰত হয় সামাজিক চেতনা। মানুহৰ জীৱন সংঘাতে, পৰিস্থিতি পৰিৱেশে ব্যক্তিৰ চেতনা জাগ্ৰত কৰে। ককা দেউতাকৰ মুখত মূলা গাভৰু, লাচিত বৰফুকন আদিৰ সাহসিকতাৰ কাহিনী শুনি কনকলতা ডাঙৰ হৈছিল আৰু শুনিছিল প্ৰায় 200 বছৰ ধৰি ভাৰতীয়ৰ ওপৰত ইংৰাজী কৰা শোষণ অত্যাচাৰৰ কথা, ব্ৰিটিছৰ বিৰুদ্ধে মণিৰাম দেৱানৰ বিদ্ৰোহৰ পৰিকল্পনা আৰু দেশৰ হকে তেখেতে কৰা মৃত্যুবৰণৰ কাহিনীয়ে কনকলতাৰ বুকুটো জাগ্ৰত কৰিছিল দুৰ্ভাৰ দেশপ্ৰেমৰ। কনকলতা ওলাই আহিছিল সেই সময়ত স্বাধীনতা আন্দোলনৰ ধুৱে ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্ত চুই গৈছিল। মহাত্মা গান্ধীৰ নেতৃত্বত আগবঢ়া এই আন্দোলনে ঠায়ে ঠায়ে বহু নেতাৰ সৃষ্টি কৰিছিল। সেয়া 1942 চনৰ কথা। সেই বছৰৰে 8 আগষ্টত বোম্বেত অনুষ্ঠিত হোৱা এখন সভাত গান্ধীজীয়ে ইংৰাজৰ ভাৰত ত্যাগ প্ৰস্তাৱ গ্ৰহণ কৰিছিল, যাৰ ফলত 9 আগষ্টত গান্ধীজীকে আদি কৰি বহুকেইজন বিখ্যাত কংগ্ৰেছী নেতাক চৰকাৰে বন্দী কৰিছিল। সমগ্ৰ দেশতে আন্দোলনৰ জোৱাৰ উঠিছিল। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ধৰ্মৰ লোক একত্ৰিত হৈ ইংৰাজৰ বিৰুদ্ধে থিয় দিবলৈ সংকল্পবদ্ধ হৈছিল। অসমতো নেতৃস্থানীয় লোকসকলক বন্দী কৰিছিল। সেই সময়ত তেজপুৰত আন্দোলন চলাই নিয়াৰ দায়িত্ব লৈছিল জ্যোতিপ্ৰসাদ আগৰৱালাই। মহিলা দলৰ নেত্ৰী আছিল পুষ্পলতা দাস। ভাৰত ত্যাগ আন্দোলন তীব্ৰতৰ কৰি তুলিবলৈ 20,000 লোকক লৈ গঠন কৰা হৈছিল শান্তি বাহিনী। সেই সময়ত জিলাৰ কাছাৰী ঘৰ আৰু গাঁও অঞ্চলত পুলিচ থানাবোৰ আছিল ব্ৰিটিছ ৰাজশক্তিৰ কেন্দ্ৰস্বৰূপ। সেয়েহে 1942 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম শাখাই প্ৰত্যেক থানাতে উত্তোলিত হৈ থকা ব্ৰিটিছৰ পতাকা নমাই তাৰ ঠাইত কংগ্ৰেছৰ পতাকা উত্তোলন কৰাৰ আঁচনি গ্ৰহণ কৰিছিল। ইয়াৰ বাবে কৰিম নাইবা মৰিম ধ্বনিৰে দীক্ষিত মৃত্যু বাহিনীও গঠন কৰিছিল। তেজপুৰত জ্যোতিপ্ৰসাদ আগৰৱালা আৰু পুষ্পলতা দাসে মৃত্যু বাহিনীত যোগদানৰ বাবে কৰা আহ্বানক সঁহাৰি জনাই আগবাঢ়ি আহিছিল মাত্ৰ 18 বছৰীয়া কনকলতা। গহপুৰৰ পশ্চিম ফালৰ পৰা থানা অভিমুখে অহা মৃত্যু বাহিনীৰ মূল স্বেচ্ছাসেৱিকা আছিল কনকলতা আৰু তেখেতৰ সহযোগী আছিল মুকুন্দ কাকতি। 20 ছেপ্টেম্বৰ ৰাতিপুৱা ভায়েক ভনীয়েকহঁতৰ সৈতে জলপান গ্ৰহণ কৰাৰ সময়ত কনকলতাই ধেমালিতে কৈছিল, মই হয়তো জীয়াই জীয়াই আৰু উভতি নাহিবও পাৰো। হাতত কংগ্ৰেছৰ পতাকা লৈ সমদলক নেতৃত্ব দি কনকলতা আগবাঢ়ি আহিছিল গহপুৰ থানা অভিমুখে। দৃঢ় উদ্দেশ্য লৈ আগবাঢ়ি অহা স্বাধীনতা সংগ্ৰামীসকলৰ থানাৰ দুৱাৰৰ সন্মুখত বাধা দিবৰ বাবে ৰৈ থকা চিপাহীসকলৰ সৈতে টনা আজোৰা লাগিছিল। কনকলতাই বাধা নামানি থানা চৌহদত প্ৰৱেশ কৰি পতাকালৈ উত্তোলন কৰিবলৈ চেষ্টা কৰি থাকোতেই চিপাহী বগাই কছাৰীয়ে কনকলতাৰ বুকুলৈ লক্ষ্য কৰি গুলী এৰিছিল। হাতৰ পতাকাখন ওপৰলৈ তুলি ধৰি কনকলতা মাটিত ঢলি পৰিছিল। কনকলতা পৰি যোৱাৰ লগে লগেই বন্দে মাতৰম ধ্বনিৰে মুকুন্দ কাকতি সেই পতাকা হাত পাতি লৈছিল, কিন্তু লগে লগেই মুকুন্দ কাকতিৰ শৰীৰো গুলীয়ে ভেদ কৰি গৈছিল। এই দুৰ্যোগৰ মাজতে মুকুন্দ কাকতিৰ হাতৰ পৰা পতাকা তুলি নি ৰামপতি ৰাজখোৱাই গহপুৰ থানাত পতাকা উত্তোলন কৰিছিল। জাতীয় চেতনা, দেশপ্ৰেম আদিৰ ধাৰণাই কনকলতাৰ বুকুত সৰুৰে পৰাই থিতাপি লৈছিল। সেইবাবে মাত্ৰ 18 বছৰ বয়সতে কনকলতা হৈ উঠিছিল সাহসী আৰু আত্মবিশ্বাসী। দেশপ্ৰেমৰ ভাৱে কনকলতাৰ বুকুত এনেকৈ শিপাই গৈছিল যে দেশৰ স্বাধীনতা ঘূৰাই অনাৰ বাবদ মৃত্যুবৰণ কৰিবলৈকো কনকলতাই কুণ্ঠাবোধ কৰা নাছিল। কনকলতাৰ ত্যাগে পুষ্পলতা দাস, জ্যোতিপ্ৰসাদ আগৰৱালাৰ অন্তৰ কঁপাই গৈছিল। জ্যোতিপ্ৰসাদ আগৰৱালাই সেই লিখিছিল, 42ৰ পুৱা জ্বলিলে তেজৰ জুই, ক্ষুদ্ধ জনদেৱতা জাগিলে, জাগিলে ধৰ্ষিত দলিত আত্মা যি বা আছিল শুই, বিজুলী প্ৰাৱণী বিয়পি পৰিলে সেনানীৰ আহ্বান, পূবৰে পশ্চিমে ৰজন জনালে অগ্নি কবিৰ গান, তই হ সাজু হনৱ জোৱান, হুংকাৰি উঠিল মুক্তি যুঁজাৰু, ওলাই আহিল অসমী গাভৰু, মৃত্যু বিজয়ী গাঁৱৰ জীয়ৰী দীপ্ত কনক লতা, লুইতৰ পাৰৰ ৰণৰঙ্গিনী স্বদেশ মুক্তিব্ৰতা, কলংপুৰৰ কোলাত আছে গাঁও বৰঙাবাৰী, তাতে পুৰণি কলীয়া দোলা কাষৰীয়া বৰুৱা ঘৰৰ শাৰী, তাৰে এঘৰতে বুঢ়া ককাকেৰে আছিলে কনক লতা, পাত গাভৰু ছোৱালীজনী ন জীৱনৰ ন সপোনেৰে মনতে পুলকিতা, গাভৰু কালৰ সুৰৰ সপোন দেখি তাঁতৰ পাতত চানিকি বাচোতে পিছে দেখিলে এদিন কোনোবা কবিয়ে বাটে বাটে দেখো অগ্নিগানৰ জুই ফিৰিঙতি সিঁচে, সুৰৰ ভিৰিঙতি সিঁচি যাৱ তই কিহৰ বেজাৰ তোৰ, কি অসহনী ব্যথা জ্বলি উঠি ধৰিছে কালৰ মূৰ্তি ঘোৰ, গানে সুৰে মাথো গুমৰি উঠিল দেশ পদানত বুলি, মাতৃৰ কাৰণে তেজ দিব পৰা কোন কত আছ সোনকালে আহ, ভাৰতৰ শিকলি দিবলে খুলি, পুৱতিতে অহা অগ্নিকায়ক সন্ধিয়া গুচি গল, তাৰ গান সুৰ ৰাতিৰ ৰাতিটো কনকলতাৰ সপোনত বাজি ৰল, হাঁহিমুখী সৌ পাত গাভৰুৰ নতুন কথাৰ ন ভাৱনাত মুখনি গহীন হল, পুৱতি উঠি কি মনতে ভাবিলে তাই আমাৰ দেশৰ আজি একোতো নাই, সাত সাগৰৰ সিপাৰৰ পৰা কোনোবা এজন ইংৰাজ ৰজাই আমাৰ দেশ চলায়, গোলাম বিদেশীৰ আমি অসমীয়া, মোৰ কখখিনি কোনে চুহিনিয়ে, মোৰ ভুকুৱাই হজোৱা বনোৱা মৰে, জীৱন উচৰ্গী দলে দলে গৈ আমি নমৰিলে কেনেকৈ দেশ তৰে, মনতে পাঙিলে দেশৰ কাৰণে জীৱন উচৰ্গিম, সময় আহিলে বুকুৰ তেজকো আজুলিৰে বাকি দিম। কনকলতা বৰুৱা আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথম মহিলা শ্বহীদ। কনকলতাৰ সাহসিকতাই অন্য স্বেচ্ছাসেৱকসকলকো আগবাঢ়ি অহাৰ বাবে প্ৰেৰণা দিছিল। দেশৰ হকে প্ৰাণকুট উৎসৰ্গা কৰা এই মহান বীৰসকলৰ মাজত পাটগাভৰু কনকলতাৰ নাম চিৰযুগমীয়া হৈ ৰব। কনকলতাৰ দুৰ্বাৰ সাহস, মনোবল আৰু গভীৰ দেশপ্ৰেম আদৰ্শ হৈ ৰব দেশৰ প্ৰতিগৰাকী নাগৰিকৰ।
1: প্ৰিয় শ্ৰোতা, ইমান পৰে উপাসনা শৰ্মাৰ কথিকা কনকলতা শুনিলে।

উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়া আপোনাৰ শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান।

0: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযোগৰ গান।
1: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
0: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযোগৰ গান।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

শুনি পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়া আপোনাৰ শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.1।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকল

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক সন্ধিয়াৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহ হৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটী মহানগৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্প পৰিদৰ্শন, ডঃ ভূপেন হাজৰিকাৰ স্মৃতিসৌধক তেওঁৰ সৃষ্টি আৰু কৰ্মৰাজিৰ সৈতে সামঞ্জস্য থকাকৈ নতুন ৰূপত সজাই তোলা হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ, ৰাজ্যজুৰি আজিৰে পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে বিশ্ব জনসংখ্যা দিৱস পালন, শিলঘাটৰ অসম সমবায় মৰাপাটকল অহা 1 আগষ্টৰ পৰা পুনৰ মুকলি কৰা হ'ব বুলি মন্ত্ৰী কেশৱ মহন্তৰ ঘোষণা, আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত আজি নিশা নৰৱে ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ আৰু মোৰ সৈতে আছে নিৰুপমা বৰঠাকুৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী মহানগৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্প পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে প্ৰথমে জালুকবাৰীত থকা ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থ পৰিদৰ্শন কৰি সাংবাদিকৰ আগত বিশ্ববন্দিত শিল্পীগৰাকীৰ স্মৃতিসৌধক তেওঁৰ সৃষ্টি আৰু কৰ্মৰাজিৰ সৈতে সামঞ্জস্য থকাকৈ কিছু সাল সলনি কৰা হ'ব বুলি অৱগত কৰে। ডঃ শৰ্মাই এই সমন্বয় ক্ষেত্ৰত অগমেণ্টেড ৰিয়েলিটি, ভাৰ্চুৱেল ৰিয়েলিটিৰ দৰে উন্নত প্ৰযুক্তি সংযোজিত কৰা হ'ব বুলি প্ৰকাশ কৰে। ইয়াৰ জৰিয়তে দৰ্শনাৰ্থীয়ে ডিজিটেল ব্যৱস্থাৰে শিল্পীগৰাকীৰ ছবিৰ সৈতে ছেলফি উঠা আৰু গীতৰ অনুশীলন কৰাৰ সুবিধা লাভ কৰিব। ডিজিটেল প্ৰযুক্তিৰ জৰিয়তে নৱপ্ৰজন্মক সুধাকণ্ঠৰ সৃষ্টিৰাজিৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবে এনে পদক্ষেপ লোৱা হৈছে বুলি ডঃ শৰ্মাই উল্লেখ কৰে। তেওঁ লগতে এই সমন্বয় ক্ষেত্ৰত এখন মুকলি মঞ্চ নিৰ্মাণ কৰা হ'ব বুলিও জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে সমন্বয় ক্ষেত্ৰখন পৰিচালনাৰ বাবে এখন চৰকাৰী সমিতি গঠন কৰা হ'ব আৰু এই সমিতিয়ে সুধাকণ্ঠৰ জন্মবাৰ্ষিকী আৰু মৃত্যুতিথিৰ উপৰি বছৰৰ সকলো সময়তে তেওঁ সৃষ্টিৰাজিৰ চৰ্চাৰে এই ক্ষেত্ৰখনক সজীৱ কৰি ৰাখিব বুলি উল্লেখ কৰে।
2: আজি আমাৰ সাংস্কৃতিক বিভাগ আৰু লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলৰ সৈতে মই ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ, যাক আমি সমন্বয় তীৰ্থ নাম দিছো, আজি মই পৰ্যবেক্ষণ কৰিবলৈ আহিছিলো। ইয়াতে আমি কিছু নতুন ব্যৱস্থা কৰাৰ কথা চিন্তা কৰিছো। সমাধিৰ যিটো মেইন আমাৰ স্তম্ভ বা যিটো সৌধ, তাক আমি আৰু অলপ সময়ৰ লগত লগ লগাই নতুন ধৰণে কৰিব খুজিছোঁ, যাতে বাহিৰৰ পৰাই সমাধিটো দেখিলে ডক্টৰ ভূপেন হাজৰিকাৰ লগত তাৰ এটা সংগতি আহি পৰে। সমাধি ক্ষেত্ৰৰ ভিতৰত আমি কিছুমান ডিজিটেল ফেক্টৰ আনিব খুজিছোঁ, যাতে নতুন ল'ৰা ছোৱালীয়ে ভূপেন হাজৰিকাকো জানিব পাৰে আৰু বিজ্ঞান আৰু প্ৰযুক্তিৰ বিষয়েও জানিব পাৰে।
1: মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ পল্টন বজাৰত নিৰ্মীয়মান অসম আৰক্ষীৰ ৰিজাৰ্ভ চৌহদৰ পুনৰ নিৰ্মাণ কাৰ্যৰো পৰ্যালোচনা কৰে। 606 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই আৰক্ষী ছাউনীৰ বিভিন্ন সুবিধাৰ বিষয়ে ডঃ শৰ্মাই সাংবাদিকৰ আগত এইদৰে প্ৰকাশ কৰে।
2: গুৱাহাটীৰ পুলিচ ৰিজাৰ্ভ, য'ত আগতে প্ৰায় 100-150 পুলিচৰ বিষয়া বা কনিষ্টবলসকল থাকিছিলে, এই গোটেই প্ৰকল্পটো আমি এটা ৰিডেভেলপমেণ্ট কৰি আছিলোঁ 600 কোটি টকা ব্যয় কৰি। ইয়াতে প্ৰায় 600 পুলিচৰ ইনস্পেক্টৰ, ছাব ইনস্পেক্টৰ আৰু জোৱান থাকিব পাৰিব। এটা স্কুল থাকিব, এটা মন্দিৰ থাকিব, এটা নামঘৰ থাকিব আৰু এখন খেলপথাৰ।

0: হেডকোয়ার্টার থাকিব আর গুয়াহাটি পুলিশ রিজার্ভর কার্যালয় থাকিব। এই প্রজেক্টটোরে অংশ হিসাবে পানবজার আমি 42 গৰাকী পুলিশ বিষয়া থাকিব পারা অফিসার মেসো আমি তাতে বনায় আছো। এই গোটেই প্রকল্পটো ডিসেম্বর জানুয়ারি মাহত শেষ করার বাবে আমি চেষ্টা করে আছো আর তার কারণে আজি মই প্রকল্পটো চাব আহিছিল।
1: মুখ্যমন্ত্রী ইয়ার পাছত অসম রাজ্যিক চিড়িয়াখানা আর উদ্ভিদ উদ্যান পরিদর্শন করে ইয়াক দেশের আগশাৰীৰ চিড়িয়াখানার সমকক্ষ করে তোলার ক্ষেত্রে গুরুত্ব আরোপ করে। মুখ্যমন্ত্রী 360 কোটি টকা ব্যয় সাপেক্ষে চলি থাকা আধুনিকীকরণ করার কামর পর্যালোচনা করে। বন্যপ্রাণীর চোরাং সরবরাহকারীর পর উদ্ধার করা 3টা রঙা পাণ্ডার স্বাস্থ্যর বুজ লয়। আজি বিশ্ব জনসংখ্যা দিবস। মাতৃ আর শিশুর সুস্বাস্থ্য সুনিশ্চিত করবলে অনিশ্চয়কৃত গর্ভধারণ রোধ আর গর্ভধারণের ব্যবধান বজায় রখার প্রয়োজনতাক মূলমন্ত্র হিসাবে লো দেশের আন আন রাজ্যের দরে বিস্তৃত কার্যসূচীরে এই দিবস পালন করা হয়েছে। এই সন্দর্ভত এয়া আমার বিশেষ প্রতিবেদন।
2: কামরূপ মহানগর জেলার ধীরেনপাড়া এফআরইউত অতিরিক্ত মুখ্য চিকিৎসা আর স্বাস্থ্য বিষয়া ডাঃ ভূপেন্দ্র কুমার ভূঁয়ায় আজি বিশ্ব জনসংখ্যা দিবসের সপ্তাহজোড়া কার্যসূচী মুক্তি করে। এই কার্যসূচীত পরিয়াল পরিকল্পনার ক্ষেত্রে পারদর্শিতা দেখা 3 গৰাকী আশাকর্মীক সম্বর্ধনা জানা হয়। অহা 18 জুলাইলৈকে চলবলিয়া জনসংখ্যা নিয়ন্ত্রণ কার্যসূচীর সঙ্গে সঙ্গতি রাখি পরিয়াল পরিকল্পনার স্থায়ী আর অস্থায়ী পদ্ধতিসমূহের বিষয়ে জনসাধারণক সজাগ করার উদ্দেশ্যে জেলা স্বাস্থ্য সমিতিয়ে বিভিন্ন পদক্ষেপ গ্রহণ করেছে। শোণিতপুর জেলার বিহাগুড়ি ব্লক প্রাথমিক স্বাস্থ্য কেন্দ্রের অন্তর্গত গতলং পঞ্চায়েতৰ সন্মিলন কক্ষত আজি এই দিবসৰ সপ্তাহজোৰা কাৰ্যসূচী মুকলি কৰা হয়। পৰিয়াল পৰিকল্পনা সম্পৰ্কে সজাগতা বৃদ্ধিৰ লক্ষ্যৰে 18 জুলাইলৈ চলিবলগীয়া এই কাৰ্যসূচীত জিলা প্ৰশাসনে কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰিছে। ডিব্ৰুগড় ৰাজ্যিক চিকিৎসালয়তো আজিৰে পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে এই দিবস অনুষ্ঠিত হৈছে। এই দিবসৰ সৈতে সংগতি ৰাখি আজি ডিব্ৰুগড় নগৰৰ 3 গৰাকী আশাকৰ্মীক সম্বৰ্ধনা জনোৱা হয়। বৰপেটা জিলাৰ চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ জিলা পৰ্যায়ত এই দিবস পালন কৰা হয়। অনুষ্ঠানত বিশ্ব জনসংখ্যা দিবসৰ তাৎপৰ্য, পৰিয়াল পৰিকল্পনাৰ গুৰুত্ব, মাতৃ আর শিশুর স্বাস্থ্য সুরক্ষার ক্ষেত্রে স্বাস্থ্য বিভাগে রূপায়ণ করা বিভিন্ন কার্যসূচী সন্দর্ভত আলোচনা করা হয়। দক্ষিণ হালমারা মানকাচৰৰ জিলা যুটীয়া সঞ্চালকৰ কার্যালয়তো এই দিবস পালন করা হয়। দিবসৰ সৈতে সংগতি রাখি জিলা স্বাস্থ্য বিভাগৰ সহযোগত মাতৃ আর শিশুর কল্যাণ বিষয়ক বিশেষ কার্যসূচী অনুষ্ঠিত হয়। এই উপলক্ষে পরিয়াল পরিকল্পনা সেবা শক্তিশালীকরণত উৎকৃষ্ট প্রদর্শন করা কেইবাটাও স্বাস্থ্য কেন্দ্রক সম্বর্ধনা জানা হয়। মরিগাঁও মহাবিদ্যালয়তো জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আয়োজিত এই দিবসৰ কার্যসূচীত 70 গৰাকী এনচিচি কেডেটে পরিয়াল পরিকল্পনাৰ সন্দৰ্ভত সজাগতামূলক অনুষ্ঠানত অংশ লয়। পশ্চিম কার্বি আংলং জেলার ডংকামুকাম খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্রটো দিনজোড়া কার্যসূচীরে এই দিবস পালন করা হয়। স্বাস্থ্য বিষয়া ডাঃ দুর্গেশ্বর ইংটিয়ে পরিয়াল পরিকল্পনার বাবে রাজ্য সরকারে গ্রহণ করা আঁচনিসমূহের বিষয়ে রাজ্যক অবগত করে। জেলাখনের উম্পানাই, জিরিকেন্ডেং আর হামরেনতো এই দিবস পালন করা হয়। আকাশবাণীর সংবাদদাতা হেমন্ত বরা, রজত ভরদ্বাজ, যাদব গগৈ, অরূপজ্যোতি মহন্ত, জেসমিনারা পারবিন, ডালিম ফুকন আর টুটু কোঁৱৰৰ সৈতে স্টুডিওর পৰা মই পৰিস্মিতা দিহিঙিয়া।
1: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোনোৱালে আজি ভারতীয় জনতা পার্টিয়ে ডিব্রুগড়ৰ মাণ্ডলিক কার্যালয়ত আয়োজিত পণ্ডিত দীনদয়াল উপাধ্যায় প্রশিক্ষণ মহাভিযানত অংশগ্রহণ করে দলীয় কর্মকর্তাসকলৰ সৈতে মত বিনিময় করে। শ্রী সোনোৱালে এই মহাভিযানৰ সৈতে সংগতি রাখি এখন প্রদর্শনী মুক্তি করে। ভারতীয় জনতা পার্টিয়ে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ দর্শনক সারগত করে জনমুখী রাজনীতির পর ধারা আগুয়াই লৈ গৈছে বুলি উল্লেখ করে। এনে প্রশিক্ষণ কার্যসূচীত দলীয় কর্মকর্তাসকলক সেবা আর সমর্পণের প্রতি অধিক দায়বদ্ধতা কৰি তোলাত সহায় কৰিব বুলি উল্লেখ কৰে। অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ তেৰজ গোৱালা, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনকে ধৰি দলৰ জ্যেষ্ঠ নেতাসকল উপস্থিত থাকে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক নিৰূপমা বৰঠাকুৰৰ পৰা।
3: কলিয়াবৰৰ শিলঘাটত থকা অসম সমবায় মৰাপাট কল অহা 1 আগষ্টৰ পৰা পুনৰ মুকলি কৰা হ'ব বুলি কলটোৰ সভাপতি তথা ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী কিহব মহন্তই প্ৰকাশ কৰিছে। মৰাপাটৰ আমদানীৰ অভাৱত কলটোৰ কাম কাজ সাময়িকভাৱে বন্ধ হৈ আছে বুলি তেওঁ লগতে জানিবলৈ দিয়ে। আনহাতে অসম সমবায় মৰাপাট কলত সংঘটিত দুৰ্নীতি আৰু অনিয়ম সন্দৰ্ভত কলটোৰ পৰিচালন সঞ্চালক গুণমণি গগৈক ৰাজ্য চৰকাৰে সাময়িকভাৱে পদবীৰ পৰা নিলম্বন কৰিছে বুলিও শ্ৰীমহন্তই লগতে জানিবলৈ দিয়ে।
4: অসম সমবায় মৰাপাট কলটো সাময়িকভাৱে এতিয়া বন্ধ হৈ আছিলে আৰু আমি অহা 1 আগষ্টৰ পৰা পুনৰ মুকলি কৰাৰ কাৰণে আমাৰ পৰিচালন সঞ্চালক মণ্ডলীয়ে ইতিমধ্যে সিদ্ধান্ত লৈছে। ইয়াৰ পূৰ্বে আমাৰ MD গুণ গগৈ ডাঙৰীয়াৰ ক্ষেত্ৰত কিছু অভিযোগ আহিছিলে। সেই অভিযোগসমূহ আমি আগৰ বোৰ্ডৰ সিদ্ধান্ত মৰ্মে সমবায়সমূহৰ পঞ্জীয়কক ইয়াৰ এনকোৱাৰী কৰিবৰ কাৰণে দিয়া হল আৰু তেখেতসকলে এক এনকোয়ারি করে এখন প্রতিবেদন বোর্ডের ওর দাখিল করলে সেই প্রতিবেদন বোর্ডত পুঙ্খানুপুঙ্খভাবে আলোচনা করার পিছত তেখেতক সাময়িকভাবে নিলম্বন করা হয়েছে।
3: উল্লেখযোগ্য যে গুণমণি গগৈৰ কাৰ্যকালত কলটোত বিয়াগুম বিত্তীয় কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছিল। তেওঁৰ কাৰ্যকালত ৰাষ্ট্ৰীয় সমবায় বিকাশ নিগমৰ পৰা লাভ কৰা 44,40,00,000 টকাৰ বিত্তীয় সাহায্য পুঁজিৰ অপব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপিত হৈছিল। শিৱসাগৰ জিলাৰ ডিমৌ পৌৰসভাৰ উদ্যোগত প্ৰতিঘৰ স্বচ্ছ প্ৰতিঘৰ সুস্থ শীৰ্ষক 4 মাহজোৰা স্বচ্ছতা অভিযান আজি জলসম্পদ আৰু ন্যায় বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে নগৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত জনসাধাৰণৰ সক্ৰিয় সহযোগিতা কামনা কৰে। তেওঁ কয় যে এই অভিযানৰ জৰিয়তে পৌৰসভাৰ প্ৰতিটো ৱাৰ্ড আৰু প্ৰতিটো ঘৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ বাবে সুসংগঠিত পৰিকল্পনা ৰূপায়ণ কৰা হ'ব। অভিযানৰ অন্তত স্বচ্ছতাৰ মানৰ ভিত্তিত শ্ৰেষ্ঠ ৱাৰ্ড আৰু শ্ৰেষ্ঠ পৰিয়ালক ডিমৌ পৌৰসভাৰ তৰফৰ পৰা পুৰস্কৃত কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ৰাজ্যৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি আগৰতলাত ত্ৰিপুৰা চৰকাৰৰ খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী সুশান্ত চৌধুৰীৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত খাদ্য সুৰক্ষা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধিক ফলপ্ৰসূ কৰি তোলাৰ লগতে জনকল্যাণমূলক আঁচনিসমূহৰ ৰূপায়ণ সেৱাৰ পৰিসৰ সম্প্ৰসাৰণ আদি সন্দৰ্ভত আলোচনা কৰা হয়। মন্ত্ৰী দুগৰাকীয়ে বৈঠকত দুয়োখন ৰাজ্যৰ অভিজ্ঞতা আৰু পদ্ধতিসমূহ সন্দৰ্ভত আলোচনা কৰে। বৈঠকৰ অন্তত ৰায়ে কয় যে আন্তঃৰাজ্যিক সহযোগিতা আৰু পাৰস্পৰিক শিক্ষাৰ জৰিয়তে জনকল্যাণমূলক সেৱাসমূহ অধিক ফলপ্ৰসূভাৱে জনসাধাৰণলৈ আগবঢ়াই নিয়াত সুবিধা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমন্বিত প্ৰচেষ্টা আৰু আন্তঃৰাজ্যিক সহযোগিতাৰ জৰিয়তে অন্ত্যোদয়া আঁচনিৰ লক্ষ্য সাৰ্থক কৰাৰ দিশত চৰকাৰ দৃঢ়প্ৰতিজ্ঞ বুলিও তেওঁ কয়। খাদ্য আৰু গ্ৰাহক কল্যাণ সম্পৰ্কীয় কাৰ্যসূচীসমূহ অধিক সুসংগতভাৱে ৰূপায়ণ কৰাৰ লগতে অসম আৰু ত্ৰিপুৰাৰ মাজৰ সহযোগিতামূলক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত এই বৈঠকে ইতিবাচক ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীসকলক প্ৰস্তুত কৰি তোলাৰ বাবে তামোলপুৰ বাণিজ্য মহাবিদ্যালয়ত আজিৰে পৰা মাহজোৰা বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈছে। তামোলপুৰৰ বিধায়ক তথা মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ উদ্যোগত আয়োজিত এই প্ৰশিক্ষণ শিবিৰত অসম প্ৰত্যক্ষ নিয়োগ পৰীক্ষা, অসম আৰক্ষী, বন বিভাগ আদিকে ধৰি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীসকলক সাজু কৰি তোলাৰ প্ৰয়াস কৰা হৈছে। এই শিবিৰ উদ্বোধন কৰি মন্ত্ৰী শ্ৰীদৈমাৰীয়ে এই বিনামূলীয়া প্ৰশিক্ষণে স্থানীয় ছাত্ৰ ছাত্ৰীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হোৱা তথা স্বাৱলম্বী হোৱাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে। আজিৰ অনুষ্ঠানত সেনাবাহিনীৰ ব্ৰিগেডিয়াৰ অনুপম শৰ্মা, তামোলপুৰ বাণিজ্য মহাবিদ্যালয় আৰু স্নাতক মহাবিদ্যালয়ৰ অধ্যক্ষসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মন্ত্ৰী বিমল বৰাই আজি ডিব্ৰুগড় জিলাত অনুষ্ঠিত গ্ৰীষ্মকালীন প্ৰশিক্ষণ অন্বেষণ কৰ্মশালাত অংশ লৈ ছাত্ৰ ছাত্ৰীসকলৰ লগতে বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলৰ সৈতে মত বিনিময় কৰে। এই কৰ্মশালাত শিক্ষাৰ্থীসকলৰ কেৰিয়াৰ, বিশ্বব্যাপী সুযোগ আৰু যোগাযোগ দক্ষতাৰ গুৰুত্ব সম্পৰ্কে অভিজ্ঞ ব্যক্তিসকলে পৰামৰ্শ আগবঢ়ায়। এনেধৰণৰ বাস্তৱমুখী অভিজ্ঞতাই শিক্ষাৰ্থীসকলক বিশ্বমানৰ দক্ষতা, আত্মবিশ্বাস, যোগাযোগ আৰু আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ বাবে নিজকে সাজু কৰাত সহায় কৰিব বুলি মন্ত্ৰী শ্ৰীবৰাই আশা প্ৰকাশ কৰে। চিৰাঙৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ তিনিজনীয়া এটা প্ৰতিনিধি দল আজি জিলাখনত উপস্থিত হয়। কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰালয়ৰ সঞ্চালক সঞ্জীৱ কুমাৰ সুমন, গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ সহকাৰী সচিব প্ৰভাত কুমাৰ আৰু কেন্দ্ৰীয় পৰিবহণ তথা ঘাইপথ মন্ত্ৰালয়ৰ মাণ্ডলিক বিষয়া ধীৰাজক লৈ গঠিত প্ৰতিনিধি দলটোৱে আজি পুৱাৰ ভাগত জিলাখনৰ কাজলগাঁৱত থকা জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। সভাত জিলাখনৰ প্ৰতিবছৰে হোৱা বানৰ উৎস, জনসাধাৰণৰ সমস্যা, ক্ষয়ক্ষতিৰ দিশ আদিৰ লগতে শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত বিতংভাৱে পৰ্যালোচনা কৰা হয়। তেওঁলোকে লগতে বানৰ ক্ষতিগ্ৰস্ত ওদালগুৰি আৰু শিশুবাৰী অঞ্চলো পৰিদৰ্শন কৰে।
1: ডিমাহাচাও জিলাত পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ডিমাহাচাও স্বায়ত্তশাসিত পৰিষদে পৰ্যটন আৰু সংস্কৃতি বিভাগৰ সহযোগত চলিত মাহৰ প্ৰতি শুকুৰ আৰু শনিবাৰে বিভিন্ন পৰ্যটনস্থলীত পৰম্পৰাগত মহোৎসৱৰ আয়োজন কৰিছে। জিলাখনৰ জনগোষ্ঠীসমূহৰ চহকী সংস্কৃতিৰ লোক পৰম্পৰা আৰু জীৱনশৈলী প্ৰদৰ্শনৰ লক্ষ্যৰে উত্তৰ কছাৰ পাহাৰ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত কালিৰে পৰা হাফলং হ্ৰদৰ সমীপত ডিমাহাচাও জনজাতি মহোৎসৱ অনুষ্ঠিত হৈছে। পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰলোচাই কালি এই অনুষ্ঠান উদ্বোধন কৰে। উল্লেখযোগ্য যে গ্ৰীষ্মবন্ধৰ সময়ত জিলাখনত পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত পৰ্যটনক অধিক আকৰ্ষণ কৰি তোলাৰ উদ্দেশ্যে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। অহা 17 আৰু 18 জুলাইত ডিমাহাচাও ভিউ পইণ্ট আৰু জাতিংগাত, 24 আৰু 25 জুলাইত উমৰাংছ গল্ফ খেলপথাৰত আৰু 31 জুলাই আৰু 1 আগষ্টত জাতিংগা পৰ্যটন কেন্দ্ৰত এই মহোৎসৱ অনুষ্ঠিত কৰা হ'ব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 কৃষক পঞ্জীয়ন সম্পৰ্কীয় আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত অংশগ্ৰহণ কৰিব কৃষি বিভাগৰ সহকাৰী সঞ্চালক তথা ডিজিটেল কৃষি মিছনৰ নডেল বিষয়া মানসপ্ৰতিম মহন্ত আৰু কৃষক তথা সাংবাদিক বগাটপ্পই। অনুষ্ঠানটিৰ আগ ধৰিব অৰূপ কুমাৰ শৰ্মায়ে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা নৰৱে ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মায়ামী ষ্টেডিয়ামত খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। ইপিনে ভাৰতীয় সময় অনুসৰি কাইলৈ

চাৰে ছয় বজাত হ'বলগীয়া আন এখন কোৱাৰ্টাৰ ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন আৰ্জেণ্টিনা ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। স্পেইন আৰু ফ্ৰান্স ইতিমধ্যে প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল আজি ছাউথহাম্পটনৰ ইউটিলিটা বাউলত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া সাত বজাৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল যদিও কোনো কাৰণত খেলখন পিছুৱাবলগীয়া হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটী মহানগৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্প পৰিদৰ্শন। ডঃ ভূপেন হাজৰিকাৰ স্মৃতিসৌধক তেওঁৰ সৃষ্টি আৰু কৰ্মৰাজিৰ সৈতে সামঞ্জস্য থকাকৈ নতুন ৰূপত সজাই তোলা হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। ৰাজ্যজুৰি আজিৰে পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে বিশ্ব জনসংখ্যা দিৱস পালন। শিলঘাটৰ অসম সমবায় মৰাপাট কল অহা পহিলা আগষ্টৰ পৰা পুনৰ মুকলি কৰা হ'ব বুলি মন্ত্ৰী কেশৱ মহন্তৰ ঘোষণা। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত আজি নিশা নৰৱে ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

0: Vice President C.P. Radhakrishnan and Prime Minister Narendra Modi have expressed condolence at the tragic boat accident involving Indian nationals near Phu Quoc Island, Vietnam. In his message, the Vice President prayed for the swift and complete recovery of those injured. He wished strength and courage to all those affected by this tragic incident. Prime Minister Modi extended condolences to the families who lost their loved ones and hoped for the early recovery of the injured survivors. He said, Indian Embassy and Consulate in Vietnam are providing all possible assistance and are in close contact with the Vietnamese authorities. The Indian women's compound team of Jyoti Surekha Venam, Pritika Pradeep and Chikita Taniparthi clinched the silver medal at the Archery World Cup Stage 4 in Madrid, Spain today. The Indian trio went down 228-232 to Colombia in the final. In the FIFA World Cup, Norway will take on England while defending champions Argentina will clash with Switzerland in the quarterfinals to determine the remaining semi-finalists. And that is the end of this news bulletin.
1: বাতৰি সৈতে মই সংগীতা শৰ্মা। ভাৰতীয় মূলৰ লোকসকল ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ বৰ্ধিত অংশীদাৰিত্বৰ মূল স্তম্ভ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰিছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কৈছে যে গণতন্ত্ৰত বিভিন্ন মতবাদ থকাটো স্বাভাৱিক যদিও সংবিধান আৰু জনসাধাৰণৰ কল্যাণৰ প্ৰতি দায়বদ্ধতাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া উচিত। ভিয়েটনামৰ ফু কুৱক দ্বীপত ভাৰতীয় পৰ্যটকক কঢ়িয়াই নিয়া এখন নাও দুৰ্ঘটনাত পতিত হৈ 15 লোকৰ মৃত্যু হয়। গৃহমন্ত্ৰী অমিত শ্বাহে ব্যক্তিত্ব গঢ়াৰ ক্ষেত্ৰত গ্ৰন্থাগাৰৰ ভূমিকাৰ বিষয়ে আলোকপাত কৰি নৱপ্ৰজন্মক গ্ৰন্থাগাৰৰ সৈতে সংযোজিত হবলৈ আহ্বান জনাইছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা নৰৱে ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া ঐতিহাসিক নিউজিলেণ্ড ভ্ৰমণ সামৰি স্বদেশলৈ ৰাওনা হৈছে। 4 বিৰতিৰ মূৰত প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ নিউজিলেণ্ড ভ্ৰমণে দ্বিপাক্ষিক সম্পৰ্কৰ গুৰুত্বপূৰ্ণ অগ্ৰগতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাকছনৰ সৈতে আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই পৰ্যটন, প্ৰতিৰক্ষা, ক্ৰীড়া, দুৰ্যোগ ব্যৱস্থাপনা, দুগ্ধ আৰু পশুপালন খণ্ডসহ অন্যান্য খণ্ড সামৰি 5 বুজাবুজিৰ চুক্তিত উপনীত হয়। স্বদেশলৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে অকলেণ্ডৰ স্পাৰ্ক এৰেনাত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে আয়োজন কৰা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰে। ভাৰতীয় সম্প্ৰদায়ৰ লোকসকল ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ বৰ্ধিত অংশীদাৰিত্বৰ মূল স্তম্ভ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰে। অকলেণ্ডত এটা সমূহীয়া অনুষ্ঠানত ভাৰতীয় লোকসকলক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে উভয় ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক অতীজৰে পৰা চলি অহা বন্ধুত্ব, সাৰ্বজনীন মূল্যবোধ, উজ্জ্বল ভৱিষ্যতৰ বাবে প্ৰতিশ্ৰুতিবদ্ধতাৰ জৰিয়তে গঢ় লৈ উঠিছে। শ্ৰীমোদীয়ে লগতে কয় যে নতুনত্বৰ লক্ষ্যৰে চলা নিউজিলেণ্ডৰ পৰম্পৰাৰ সৈতে দুয়োখন দেশৰ মাজত একেধৰণৰ সুযোগ সুবিধা বিদ্যমান আৰু তেওঁলোকৰ অংশীদাৰিত্বক এক বিশেষ শিখৰলৈ লৈ যোৱাৰ বাবে দুয়োখন ৰাষ্ট্ৰ প্ৰতিশ্ৰুতিবদ্ধ। অকলেণ্ডৰ পৰা ৱেলিংটনলৈ তথা ক্ৰিষ্টচাৰ্চৰ পৰা কুইন্সটাউনলৈ বিয়পি থকা ভাৰতীয় মূলৰ লোকসকলে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত উপস্থিত থকাৰ বাবে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাকছন আৰু নিউজিলেণ্ড চৰকাৰৰ অন্যান্য সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰে। তেওঁলোকৰ উপস্থিতিয়ে উভয় ৰাষ্ট্ৰৰ মাজৰ শক্তিশালী দ্বিপাক্ষিক সমৰ্থনকে প্ৰতিফলিত কৰে বুলিও শ্ৰীমোদীয়ে উল্লেখ কৰে। 4 পাছত এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে নিউজিলেণ্ড ভ্ৰমণ কৰি ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক 140 কোটি দেশবাসীৰ হৈ শুভেচ্ছা জ্ঞাপন কৰা বুলিও শ্ৰীমোদীয়ে কয়। শ্ৰীমোদীৰ নেতৃত্বত আন্তঃৰাষ্ট্ৰীয় স্তৰত ভাৰতৰ বৰ্ধিত স্থিতি সম্পৰ্কে তথা নিউজিলেণ্ডৰ বিকাশত ভাৰতীয় সম্প্ৰদায়ৰ উল্লেখযোগ্য বৰঙণিৰ বিষয়ে প্ৰশংসা কৰাৰ লগে লগে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীগৰাকীক দৰ্শকসকলে উষ্ম সম্ভাষণ জনায়। তেওঁ ভাৰতক প্ৰধান অংশীদাৰ হিচাপে বৰ্ণনা কৰাৰ লগতে দ্বিপাক্ষিক সম্পৰ্কক নতুন উচ্চতা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথাও দোহাৰে। ভাৰতীয় সম্প্ৰদায়ৰ 10,000তকৈও অধিক সদস্যই এই অনুষ্ঠানত অংশগ্ৰহণ কৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে গণতন্ত্ৰত বিভিন্ন মতবাদ স্বাভাৱিক যদিও সংবিধান আৰু জনসাধাৰণৰ কল্যাণৰ প্ৰতি দায়বদ্ধ

0: মৰ্যাদাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া উচিত বুলি মত প্ৰকাশ কৰিছে। গয়াত থকা বিহাৰ ৰাজহুৱা প্ৰশাসন আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানত দুদিনীয়া কাৰ্যসূচীৰে 18 সংখ্যক বিহাৰ বিধানসভাৰ সদস্যসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী মুকলি কৰি তেওঁ এইদৰে প্ৰকাশ কৰে। উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এনেধৰণৰ কাৰ্যসূচীয়ে গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহক সবল কৰাৰ লগতে ৰাজহুৱা প্ৰশাসকসকলক সাংবিধানিক দায়িত্বসমূহ কাৰ্যক্ষমভাৱে ৰূপায়ণ কৰিবলৈ সংকল্পবদ্ধ কৰি তোলে। ভাৰতৰ গণতান্ত্ৰিক যাত্ৰাত বিহাৰক পথ প্ৰদৰ্শক বুলি উল্লেখ কৰি তেওঁ প্ৰশাসকসকলক এই গৌৰৱৰ যাত্ৰা অক্ষুণ্ণ ৰাখিবলৈ আহান জনায়। তেওঁ বিহাৰক উন্নত আৰু নিয়োগ সৃষ্টি কৰা ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ তেওঁলোকৰ প্ৰতি আহান জনায়। বিধানসভাৰ প্ৰশ্নোত্তৰ কাল, শূন্যকাল আৰু কাৰ্যকৰী সমিতিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি তেওঁ বিধানসভাৰ কাম কাজ অৰ্থপূৰ্ণ আৰু নিয়াৰিকৈ চলাই নিয়াটো সুনিশ্চিত কৰিবলৈ সদস্যসকলৰ প্ৰতি আহান জনায়। ভিয়েটনামৰ ফুকুৱক দ্বীপত কেইবাগৰাকীও ভাৰতীয় পৰ্যটকক কঢ়িয়াই নিয়া এখন দ্ৰুতবেগী নাও দুৰ্ঘটনাত পতিত হোৱাৰ ফলত 15 লোকৰ মৃত্যু হয়। 21 লোকক উদ্ধাৰ কৰা হৈছে বুলি হানয়ত থকা ভাৰতীয় দূতাবাসে প্ৰকাশ কৰিছে। নাওখনত 32 ভাৰতীয় পৰ্যটকৰ লগতে 4 চালক আছিল। হোন মে ৰুট নাগৈ দ্বীপৰ পৰা প্ৰায় 400 মিটাৰ দূৰত্বত নাওখন লুটি খাই যোৱাৰ ফলত শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয়। হো চি মিন মহানগৰত ঘটনা সম্পৰ্কে তথ্য আৰু ভুক্তভোগী লোকৰ পৰিয়ালবৰ্গক সকলো ধৰণৰ সাহায্য আগবঢ়োৱাৰ বাবে এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা হেল্পলাইন নম্বৰকেইটা হৈছে +84 36281 7930 +84 91 55 23714 আৰু +84 33452014। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিয়েটনামৰ ফুকুৱক দ্বীপত সংঘটিত নাও দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। এটা বাৰ্তাত উপৰাষ্ট্ৰপতিগৰাকীয়ে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। এই শোকাবহ দুৰ্ঘটনাৰ ভুক্তভোগী পৰিয়ালবৰ্গক সাহস আৰু শক্তিৰে এই কঠিন সময়ৰ সন্মুখীন হবলৈ তেওঁ প্ৰাৰ্থনা জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে এই দুৰ্ঘটনাত নিজৰ আত্মীয়ক হেৰুওৱা পৰিয়ালসমূহৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ ক্ষীপ্ৰ আৰোগ্য কামনা কৰে। ভিয়েটনামত থকা ভাৰতীয় দূতাবাসে দেশখনৰ প্ৰশাসনৰ সৈতে একেলগে ভুক্তভোগীসকলক সাহায্য আগবঢ়াবলৈ ঘনিষ্ঠভাৱে কাম কৰি আছে বুলি প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে যিকোনো ব্যক্তিৰ ব্যক্তিত্ব গঢ়াৰ ক্ষেত্ৰত গ্ৰন্থাগাৰৰ ভূমিকাত আলোকপাত কৰি নৱপ্ৰজন্মক গ্ৰন্থাগাৰৰ সৈতে সংযোগ স্থাপনৰ বাবে আহান জনাইছে। নতুন দিল্লীত আজি জয়প্ৰকাশ নাৰায়ণ ৰাজহুৱা গ্ৰন্থাগাৰ উদ্বোধন কৰি শ্ৰীশ্বাহে কয় যে লোকনায়ক জয়প্ৰকাশ নাৰায়ণ হৈছে এগৰাকী মহান স্বাধীনতা সংগ্ৰামী, চিন্তাবিদ আৰু জাতীয় নেতা যি দেশৰ বাবে উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ গৈছে। দেশ আৰু ইয়াৰ জনসাধাৰণক বুজাৰ বাবে অধ্যয়ন অতি প্ৰয়োজনীয় বুলি তেওঁ উল্লেখ কৰে। ৰাষ্ট্ৰ নিৰ্মাণত পুথিভঁৰালসমূহৰ ভূমিকাত আলোকপাত কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে আধুনিক শিক্ষাৰ সমান্তৰালকৈ জনসাধাৰণৰ মাজত দেশৰ সংস্কৃতি আৰু জ্ঞান বিয়পোৱাৰ ক্ষেত্ৰত গ্ৰন্থাগাৰ হৈছে এটা শক্তিশালী মাধ্যম। শ্ৰীশ্বাহে কয় যে ৰাষ্ট্ৰ নিৰ্মাণত অৰিহণা যোগোৱা আৰু দেশলৈ গৌৰৱ কঢ়িয়াই অনা সকলো কামেই জ্ঞানৰ সৈতে সম্পৰ্কিত আৰু গ্ৰন্থাগাৰসমূহ এনে জ্ঞানৰ অতি প্ৰয়োজনীয় উৎস। চৰকাৰে ছাত্ৰ ছাত্ৰীসকলক অধ্যয়নৰ প্ৰতি উৎসাহিত কৰিবলৈ গ্ৰন্থাগাৰসমূহক বিদ্যালয়ৰ সৈতে সংযোগ কৰাৰ প্ৰচেষ্টা চলাইছে বুলি উল্লেখ কৰি তেওঁ কয় যে গান্ধীনগৰ লোকসভা সমষ্টিত প্ৰতিখন গাঁৱতে গ্ৰন্থাগাৰ মুকলি কৰা হৈছে আৰু প্ৰতিটো গ্ৰন্থাগাৰতে 3-4 হাজাৰ গ্ৰন্থ আছে। শ্ৰীশ্বাহে লগতে এই গ্ৰন্থাগাৰসমূহক এটা কেন্দ্ৰীয় গ্ৰন্থাগাৰৰ সৈতে সংযোজিত কৰা হয় আৰু ইয়াত 1,25,000তকৈও অধিক গ্ৰন্থ সংগ্ৰহীত হৈ আছে বুলি উল্লেখ কৰে। তেওঁ দিল্লী চৰকাৰক মহানগৰখনৰ সকলো গ্ৰন্থাগাৰকে আন্তঃসংযোজিত কৰাৰ লগতে ইয়াক বিদ্যালয়সমূহৰ সৈতে সংযুক্ত কৰাৰ বাবে এটা সৰ্বাত্মক পৰিকল্পনা গ্ৰহণ কৰিবলৈ আহান জনায়। আজি বিশ্ব জনসংখ্যা দিৱস এই উপলক্ষে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই কয় যে বিশ্ব জনসংখ্যা দিৱসে স্বেচ্ছামূলক পৰিয়াল পৰিকল্পনা তথা স্বাস্থ্যৱান পৰিয়ালক অন্তৰ্ভুক্তি আৰু বহনক্ষম বিকাশৰ ভেটি হিচাপে গুৰুত্ব আৰোপ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীনড্ডাই কয় যে সন্তানৰ মাজত যদি সঠিক অন্তৰাল থাকে তেতিয়া পৰিয়ালসমূহ সুস্থ আৰু সুখী হৈ পৰে। তেওঁ গুণগত স্বাস্থ্যসেৱা নিশ্চিত কৰা, এখন সুস্থ, শক্তিশালী আৰু সমৃদ্ধিশালী ভাৰত গঢ়ি তোলাৰ বাবে সকলোৰে প্ৰতি আহান জনায়। প্ৰতিবছৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে বিশ্ব জনসংখ্যা দিৱসৰ লগত সংগতি ৰাখি বিশেষ অভিযান চলাই আহিছে। ভাৰতৰ সবাতোকৈ পুৰণি ফুটবল প্ৰতিযোগিতা ডুৰাণ্ড কাপৰ 135 সংখ্যক সংস্কৰণৰ অংশ হিচাপে আজি শ্বিলঙত ইয়াৰ ট্ৰফী প্ৰদৰ্শন কৰা হয়। এই প্ৰতিযোগিতা অহা 31 জুলাইত আৰম্ভ হ'ব। 23 আগষ্টত ফাইনেল খেল অনুষ্ঠিত হ'ব। 31 জুলাইৰ পৰা 20 আগষ্টলৈ শ্বিলঙৰ বিভিন্ন স্থানত 6খন লীগ পৰ্যায়ৰ খেলৰ লগতে এখন কোৱাৰ্টাৰ ফাইনেল আৰু এখন ছেমি ফাইনেলসহ 8খন খেল অনুষ্ঠিত হ'ব। 3টা ফুটবল ক্লাব শ্বিলং লাজং এফ চি, নংছে স্পৰ্টছ এণ্ড কালচাৰেল ক্লাব আৰু লেংচনিং ক্লাবে মেঘালয়ৰ প্ৰতিনিধিত্ব কৰিব। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা নৰৱে ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মায়ামী ষ্টেডিয়ামত খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেটি পুনৰ এবাৰ। ভাৰতীয় মূলৰ লোকসকল ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ বৰ্ধিত অংশীদাৰিত্বৰ মূল স্তম্ভ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰিছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কৈছে যে গণতন্ত্ৰত বিভিন্ন মতবাদ থকাটো স্বাভাৱিক যদিও সংবিধান আৰু জনসাধাৰণৰ কল্যাণৰ প্ৰতি দায়বদ্ধতাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া উচিত। ভিয়েটনামৰ ফুকুৱক দ্বীপত ভাৰতীয় পৰ্যটকক কঢ়িয়াই নিয়া এখন নাও দুৰ্ঘটনাত পতিত হৈ 15 লোকৰ মৃত্যু হয়। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা নৰৱে ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।
1: বাতৰিৰ পিছতে পুনৰ উভতি আহিছো যুৱবাণীৰ ষ্টুডিঅ'ৰ মজিয়ালৈ। ষ্টুডিঅ'ত আছো মই ৰুজে মুদৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত, 1035 কিলো হাৰ্জত আৰু ডিয়াৰিং ফ্ৰিকুৱেঞ্চিৰ 1026 কিলো হাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছো যুৱ কৰ্মশালা অনুষ্ঠানটি। আজিৰ বিষয় নানিলি গীত। সমূল ব্যক্তি হিচাপে উপস্থিত থাকিব লোকসংগীতৰ বিশিষ্ট শিল্পী মুকুট চন্দ্ৰ হাজৰিকা। অনুষ্ঠানৰ আগ ধৰিছে ইন্দ্ৰজিৎ দাসে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ আৰু বাণীবন্ধনত সহায় কৰিছে স্নেহা পাঠকে।
2: নমস্কাৰ শ্ৰোতাসকল, যুৱ কৰ্মশালাৰ আৰু এটি নতুন খণ্ডলৈ আপোনালোকক আদৰণি জনাইছো। আজি যুৱ কৰ্মশালাৰ বিষয় হিচাপে লৈছো নাঙলি গীত। নাঙলি গীতনো কি ধৰণে এয়া গাব পাৰি সেই সম্পৰ্কে আপোনাৰ নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকলৰ সৈতে চৰ্চা কৰিবলৈ আমি আমন্ত্ৰণ জনাই আনিছো লোকসংগীতৰ এগৰাকী বিশিষ্ট শিল্পী মুকুট চন্দ্ৰ হাজৰিকা, আকাশবাণীৰ তেখেত স্বীকৃত শিল্পী। মুকুট চন্দ্ৰ হাজৰিকা মঙলদৈৰ পৰা আহিছে। তেখেতে নতুন প্ৰজন্মৰ যিসকল কণ্ঠশিল্পী আজি অংশগ্ৰহণকাৰী তেওঁলোকৰ সৈতে নাঙলি গীতৰ চৰ্চা কৰিব আৰু লগতে আমাৰ শ্ৰোতাসকলেও এই বিষয়ে জানিব পাৰিব। আমি আদৰণি জনাইছো নাৰ্জি মৌচুম, আদৰণি জনাইছো উপাসনা, নিমিষা, হৃদয়ানন্দ, লীনা, আদৰণি জনাইছো কীৰ্তনা, নম্ৰতা, বৰষা, শ্ৰুতি আৰু তৃষাৰাণী, দেৱাহুতী ৰাজবংশী তেখেতসকল আছে। আৰু বাণীবন্ধনত সহযোগ কৰিব স্নেহা পাঠকে। মুকুট চন্দ্ৰ হাজৰিকা আপোনাৰ ওচৰলৈ আহিছো। ইয়াৰ আগৰ খণ্ডটোত আমি ওজাপালিৰ বিষয়ে শিকিছিলো, এইবাৰ নাঙলি গীতনো কি প্ৰথমে সেই বিষয়ে অলপ জানিব বিচাৰিছো।
3: মই ভাবো আজি আমাৰ যিসকল আছে ইয়াত উপস্থিত আছে তেওঁলোকে নাঙলি গীতৰ এই খণ্ডটো বেছি ভাল পাব, কিয়নো আমাৰ যিটো ওজাপালি আছিলে বিয়া সংগীত আটাইতকৈ কঠিন এবিধ সংগীত, পটককে শিকাটো সহজ নহয়। গতিকে তেওঁলোকে কিন্তু সেইদিনাখনো যথেষ্ট আয়ত্ত কৰিছে, সমানে গাবৰ কাৰণে চেষ্টা কৰিছে। গতিকে মই ভাবোঁ সেইদিনাতকৈ আজি অধিক আকৰ্ষণীয় হৈ উঠিব এই অনুষ্ঠানটো নাঙলি গীত। এতিয়া নাঙলি গীত বুলি ক'লে আমি কি কওঁ, নাঙলি গীত বুলি ক'লে কি বুজো বা কেতিয়া নাঙলি গীত গায় সেই কথাটো আমি প্ৰথমতে জানিব লাগিব। আমি সকলোৱে জানো এতিয়া বাৰু সেই ব্যৱস্থাটো নাই, কমি আহিছে। আগতে যেতিয়া চৰণীয়া পথাৰ আছিলে তাত আমাৰ গৰখীয়াসকলে গুৰু চৰাবৰ কাৰণে গৈছিলে, বা সেই তাহানিৰ যুগৰ পৰা শ্ৰীকৃষ্ণৰ যুগৰ পৰাই বৃন্দাবন গুৰু চৰাব গৈছিলে, আমি সকলোৱে জানো। গতিকে তাৰপিছত আমাৰ গৰখীয়াসকলে গুৰু চৰাব গৈছিল বা মহ গোৱাসকলে মহ লৈ গৈছিলে চৰাবৰ কাৰণে। কিন্তু সেই গোটেই এটা দিন তেওঁলোকে তাত থাকি থাকি আমনি লাগে, আমনি লাগি কি কৰে যে তেওঁলোকে ইদলে সিদলক মানে জোকা জুকি আৰম্ভ কৰে, কৰি তেনেকৈ গীত গাবলৈ আৰম্ভ কৰে। আৰু সেইকাৰণে সেই মানে তাত বহুত অশ্লীল শব্দ, মানে সেই আমি যিহেতু পথাৰৰ মাজত অন্য কোনো ব্যক্তি নাথাকে, দুটা যুৱকৰ দল উপস্থিত হ'লে তেওঁলোকৰ মানে অশ্লীলতা আহিব পাৰে। গতিকে তেনেকুৱা বহুত অশ্লীল শব্দ ব্যৱহাৰ কৰি তেনেকুৱা কিছুমান ইদলে সিদলক মানে জোকাই জোকাই গীতবিলাক গাইছিলে। গতিকে সেইবিলাককে মানে নাঙলি গীত বুলি কয়। আৰু নাঙলি গীত বুলি মানে কি হয় কয় মানে তাতে অশ্লীলতা থাকে। আৰু আমাৰ দৰঙত মানে যদি কোনোবাই কিবা অশ্লীল শব্দ কয় তই নাঙলি মাৰিব আহিলি নে তেনেকৈ কয়। তাৰমানে নাঙলি মানে নানা অশ্লীল শব্দটো বুজি লয়। আৰু আমাৰ দৰঙৰ লোক সংস্কৃতিৰ এগৰাকী প্ৰসিদ্ধ তেখেত হৈছে গৱেষক, আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক সংস্কৃতিৰ গৱেষণা বিভাগৰ তেখেত মুৰব্বী অধ্যাপক আছিলে ডক্টৰ নবীন চন্দ্ৰ শৰ্মা। নবীন চন্দ্ৰ শৰ্মাই কৈছে যে নাঙলি গীত খেতি বাতি গৰু ম'হ নাঙল জুৰি আদিৰ লগত সদা সৰ্বদাই সম্বন্ধ সম্পৰ্কিত লোকে গোৱা গীতক নাঙলি গীত বুলিব পাৰি। আৰু বহুতে কয় যে ওঠৰ গুৰি নাঙলি গীত আছে। ওঠৰ গুৰি মানে কিমান হ'ব
2: সেইটা
3: তিনিশ ষাঠিটা, কিন্তু আচলতে সেইটো নহয়। ওঠৰ গুৰি মানে আমাৰ দৰঙত কি হয় কুৰি বুলি ক'লে মানে বহুত বেছি, এই ধৰণৰ বুজাবৰ কাৰণে কুৰি শব্দটো ব্যৱহাৰ কৰে। যেনে আমি কি কৰোঁ বাৰগুৰি তেৰটা, তই আহিলি নে বাৰগুৰি তেৰটা কথা ক'বা, তেনেকুৱা আমাৰ দৰঙত তেনেকৈ কৰোঁ। বা বাৰগুৰি তেৰটা বেমাৰ হৈছে, দহগুৰি কাবুৰ কৰা, এনেকুৱা মানে বহুত বেছি অৰ্থত এই কথাটো ব্যৱহাৰ কৰোঁ। গতিকে বহুতে কয় যে নহয় ওঠৰ গুৰি নহয়, ওঠৰ গুৰিতকৈও বহুত বেছি নাঙলি গীত আছিল, কিন্তু চৰ্চাৰ অভাৱত সেইবিলাক লাহে লাহে হেৰাই যাব ধৰিছে। আৰু কেতিয়াবা কি হয় আমাৰ যেতিয়া গৰখীয়াবিলাকে গৰু চৰাই থাকে তেতিয়া সেই সময়তটো তাততো পথাৰ ৰোৱনী থাকে, গতিকে ৰোৱনীবিলাককো যোগাই যোগাই কিছু গান গাইছিলে। আকৌ কি হয় এই যেতিয়া জাকৰীয়া ছোৱালীবিলাকে মাছ মাৰিব গৈছিলে বা তিৰোতা মানুহবিলাকে মাছ মাৰিব গৈছিলে তেওঁলোককো জোকাই জোকাই গান গাইছিলে। গতিকে তেনেকৈ কি হয় ইটো দলে সিটো দলক জোকাই, গতিকে এতিয়া আমি গীতৰ মাজলৈ যাম। গতিকে সকলোৱে আমি গাবৰ কাৰণে চেষ্টা কৰিম, মই ভাবোঁ সকলোৱে আজি গাব পাৰিব। প্ৰথমতে যেনিবা গৰখীয়াৰ দলটোৱে আৰম্ভ কৰিলে পথৰৰ মাছৰে কৰে ঐ গুৰখীয়া নাঙলি না

আকৌ সেইফালৰ পৰা সেইফালৰ পৰা গোৱা আৰম্ভ কৰিব। সেইটো দলে নাঙলি একুৰি নাঙলি দুকুৰি নাঙলি ওঠৰ কুৰি সিপাৰৰ গুৰ খিয়াই হাতযোৰ কৰিছি নাঙলি নামেৰি বুলি। একেটা সুৰ এনেকে তাৰমানে এই যে ওঠৰ গুৰি কথাটো আহিল তেতিয়াই গৈছিলে ওঠৰ গুৰি বুলি, কিন্তু আমাৰ বিশ্বাস কৰে যে ইয়াতকৈও মানে বেছিকে নাঙলি গীত আছে। এতিয়া এই যে গালে গোৱাৰ পিছত আকৌ সিটো ললে আকৌ আৰম্ভ কৰিব গুৰুখীয়াৰ দৰতে উৰি আম কাটোতে কুঠাৰখন শুলকি গেল ঢেকীয়াৰ পাতে দি খালো বৈনেৰে হাততে আঠিটো দিছিলো মাৰে হাততহে পালো। এনেকুৱাকে মানে তেওঁলোকে কি জোকাই লয়। এতিয়া ইয়াৰ পিছত তাৰমানে কি হয় আকৌ ইটো দলে মানে উত্তৰ দিব আকৌ হাই দি কুই হাৰ হাল ঠেলু জহৰা। এতিয়া বেয়া শব্দ থাকে কিন্তু এইবিলাক পৰিমাৰ্জিত এতিয়া গোৱা আৰম্ভ কৰিছে হাই দি কুই হাৰ হাল ঠেলু সিপাৰৰ গুঠিয়া চকেই তই নলগি নামিলি পেৰাটো মেলো। এই এনেকুৱাকে আৰম্ভ কৰে। তাৰপিছত এতিয়া সিটো দলটো অকণমান অতিষ্ঠ হ'ল, হোৱাৰ পিছত সিটো দলে কি কৰিব আকৌ সিটো দলে আৰম্ভ কৰি দিব ও হি দল তলি এল এঙা তোমালোকে ক'ব লাগিব কহককৈ লহককৈ ও হি দল তলি এল এঙা কহককৈ লহককৈ হিদল তলি পেলেঙা কহকৈ লহকৈ। আকৌ কবা ও হিদল তলি এলেঙা কহকৈ লহকৈ হিদল

0: তলিত পেলেগা কহকৈ লহকৈ, শিদল তলিত আছিলি কহকৈ লহকৈ, কি কহকৈ লহকৈ চাই, ও বাপেৰে মুখতে কহকৈ লহকৈ, গোৱা পাইছে নাই গানটো পাইছা নাই গোৱা, ও বাপেৰে মুখতে কহকৈ লহকৈ, মাৰে ঐ হাগিলা কহকৈ লহকৈ, আৱা পিঠাগুৰি কহকৈ লহকৈ, কি কহকৈ লহকৈ খাই, বিচাৰিছে এতিয়া সিদ্ধে তুমি লগাই দিয়াচোন,
1: ও হিদল তলি এলেঙা কহকৈ লহকৈ, হিদল তলি পেলেঙা কহকৈ লহকৈ,
0: হিদল তলি আছিলি

0: মাৰে ঐ হাগিলা কহ কই লহ কই আলাপি থাগুৰি কহ কই লহ কই কি কহ কই লহ কই খাই
1: এইটো আৰু পাৰিবা নহয়নে পাৰিবা নহয়নে এইটো তাৰপিছত আকৌ ইটি ল'লে এই দ্বিতীয় ৰলটো আকৌ মাত দিব এই থোপৰে ঢেপেলা পাত এই তৃতীয় হেৰিত আছে ও থোপৰে ঢেপেলা কহকৈ লহকৈ পাতে ঐ গোফৰ পো কহকৈ লহকৈ থোপৰে ঢেপেলা কহকৈ লহকৈ কি কহকৈ লহকৈ পাত ও থোপৰে পাততে কহকৈ লহকৈ হাগি থৈ আহিছো কহকৈ লহকৈ বাপেৰে ছয়মাহৰ কহকৈ লহকৈ কহকৈ লহকৈ ভাত এইবিলাক মানে জোকালুকি হয় আৰু তাতে তেওঁলোক মুক্ত পৰিৱেশত থাকে গতিকে মুক্ত পৰিৱেশত তাতে তেওঁলোকৰ আমনি লাগে গতিকে ইটোৱে সিটো দলক কি জোকোৱা জুকি কৰে হয়নে তাৰপিছত এইটো আকৌ ইয়াৰ পিছৰটো অকণমান বেলেগ ধৰণৰ গানটো এইটো অকণমান মানে সিহঁতৰ মানে বেছি অলপ খং উঠি আহে নহয় এইবাৰ সিহঁতৰ মানে গান গোৱাৰ স্পীডটো অলপ বেছি হ'ব উদাল হিমেলি জানকৈ খকুৱৈ পাৰিবানে উদাল হিমেলি জানকৈ খকুৱৈ হিমুদাল হিমেলি জানকৈ খকুৱৈ টিক হকৈ লহকৈ টিক হকৈ লহকৈ ইমুদাল হিমেলি জানকৈ খকুৱৈ জানকৈ খকুৱৈ তাৰপিছত পিছতটো হ'ব খকুৱৈ লককৈ টিক হকৈ লহকৈ ইহুদাল হিমেলি জানকৈ খকুৱৈ হিমুদাল হিমেলি জানকৈ খকুৱৈ টিক হকৈ লহকৈ কোনেনো না কাটাই আছে কোনেনো না কাটাই আছে আকৌ কোৱাচোন ইহুদাল হিমেলি জানকৈ খকুৱৈ হিউদাল হিমেলি জানকৈ খকুৱৈ টিক হকৈ লহকৈ কোনেনো না কাটাই আছে তহঁতৰ বৈনেৰে জানকৈ ভকুকৈ চহৰ ঘূৰি ফুৰে জানকৈ ভকুকৈ কি কহকৈ লহকৈ কোনেনো না জানাই আছে আলিবাদ কেঁকুৰা জানকৈ ভকুকৈ মুহৰহীন বেকুৰা জানকৈ ভকুকৈ কি কহকৈ লহকৈ মুহৰহীন ভাঙি দে যুঁজত পৰিৱেশ্যকলা হিচাপে আমি বিভিন্ন অনুষ্ঠানত আমি পৰিৱেশন কৰোঁ যোৱাবাৰ আমি ইয়াতে যে গ্ৰন্থমেলা হৈছিল গুৱাহাটীত এই চানমাৰী ইঞ্জিনিয়াৰিং কলেজৰ ফিল্ডত তাতো আমি নাঙিলিগীত যোৱাবাৰ নহয় যোৱাবাৰ দুই বছৰ আমি নাঙিলিগীত গৈছিলোঁ আহি এই তাৰমানে দুটা দল আমি যেনিবা এঘাৰজনী দল এটা আহিছোঁ সেই দলটোত দুটা দল হৈ গ'ল পাঁচজন পাঁচজন দল তাৰমানে দুইটা দলে মুখামুখি হৈ গ'ল মুখামুখি হৈ লৈ তেনেকৈ তাৰমানে ইটো গালে নহয় সেইটো লগে লগে এইটো আহিল আৰু খুব মানে ডাউনডিয়া বুলি ভাবিলে হ্যাঁ ডাউনডিয়া বুলি ভাবি আকৌ তেতিয়া আকৌ নেক্সট দলটো মানে আরম্ভ করব আহুতলি সপরা তা হাতি হাতি এবার তা হাতি হাতিও কব লাগবে

যায়, এইটো এইটো ক'লেতো। তাৰপিছত আকৌ ইফালৰ পৰা আকৌ হেৰি গাব আহিয়ে, বাহত পৰিয়ে কান্দে তাৰ হাতী হাতী আও, বামুৰা চৰিয়ে তাৰ হাতী হাতী আও, খুলুঙত কান্দে তাৰ হাতী হাতী আও, তাৰ হাতী হাতী আও, তহঁতৰ বৈ

হৈ মানে এইবিলাক মানে ইটি সিটি ধৰক মানে মানে ব্যতিব্যস্ত কৰিবৰ কাৰণে আকৌ ইংৰাজী আমাৰ মানে প্ৰচলিত মানে শব্দ দাম দিবৰ কাৰণে এনেকুৱা এনেকুৱা গায়। তাৰপিছত কি হয় মানে তেওঁলোকৰ মানে মানে আৰু মানে বেছি হয় মানে এই যে আমি যে ইয়াৰ আগৰখণ্ডত আগৰখণ্ডত যে আমি ওজাপালি যে মানে থোকা তালটো পালোঁ মানে দ্ৰুত গতিত মানে যায় থোকা তালত এইবাৰ মানে সেই ষ্টাইলত আহিব এইবাৰ এতিয়া এইটো এইবাৰ মানে টিভিতকে মাতিলি চুঙাৰে বা দুলি ৰৈ ৰৈ মাতিলি কিয়া মাৰে চুলি কোচা মোৰে ভৰি মোচা আগে চুকে ললি কিয়া সেইটো কোৱাচোন তিলিকে মাতিলি চুঙাৰে বা গুলি ৰৈ ৰৈ মাতিলি কিয়া মাৰে চুলি কোচা মোৰে ভৰি মোচা আগে চুকে ললি কিয়া কটা বাঁহৰ মূৰত ওখ পোবা গাৰা ৰঙা ৰঙা বুৰুলৰ টোপ পিন্ধা কাপোৰ খুলি কিয়া কামাৰ মালিকে হি নাচো কালোতো আমি মানে কামাৰ মাৰিলি বুলি ক'লে আমি মানে দেখাই দিম আৰু এজনে গৈ আগত গৈ ইয়াতে দেখাই দিয়ে কিয় কামাৰ মাৰিলি বুলি দেখাই দিয়ে। গতিকে এইটো যদিও মানে অশ্লীলতা আছে কিন্তু আমাৰ এই যে আমি ভাষাগৌৰৱ এতিয়া আঁচনি যে হৈছে আমাৰ অসমীয়া ভাষাই যে ধ্ৰুপদী ভাষাৰ স্বীকৃতি পালে এই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাৰ ক্ষেত্ৰত এই যে আমাৰ যে লোককৃষ্টি এইবিলাক যে আমাৰ সমল সাহিত্য যিবিলাক সমল এই সাহিত্য মানে মৌখিক ভাৱবোৰে যিবিলাক ভাষা আহিছে বা এই আমাৰ ওজাপালি যিবিলাক আমাৰ সমল এই নাঙলি গীতৰ যিবিলাক সমল বা আমাৰ থেপা ঢোল লগতে শুকনানি ওজাপালি যিখিনি সমল তাৰপিছতে এই থেপা ঢোল বৰ ঢোল এইবিলাক যিবিলাক গীত গায় ঠাং কটা গীত ঢেকিদিয়া গীত আছে ঢেকিদিয়া গীতো আছে যিমানবিলাক গীত এইবিলাকে তাৰমানে আমাৰ এই যে আমি ধ্ৰুপদী ভাষাৰ স্বীকৃতি পালোঁ এইটো অকণমান প্ৰচেষ্টা হোৱা নাই এইবিলাকেও মানে আমাক কি কৰিছে বহুতখিনি অৱদান আগবঢ়াইছে। তাৰ লগতে বাৰু তিনি চাৰি শতিকাৰ পৰা যিসকল আমাৰ কীৰ্তবিদ আমাৰ পণ্ডিতে এই ভাষাৰ চৰ্চা কৰি আছে তেওঁলোকৰ অৰিহণাখিনি আছেই নহয় ন দেউতা গতিকে এইবিলাকে কিন্তু বহুতখিনি এইবিলাকে আমি আনে অশ্লীলতা আমি দুই এটা শব্দ আমি পাইছোঁ কিন্তু সেই অশ্লীল শব্দখিনি যদি আমি ইয়াৰ পৰা বাদ দিওঁ দুই এটা যিকেইটা আছেগৈ বহুত পৰিমাৰ্জিত হৈছে গৱেষক পণ্ডিতসকলে তাৰমানে বা বিশ্ববিদ্যালয়ৰ যিসকল গৱেষক পণ্ডিত আছে তেওঁলোকেও এটা স্বীকৃতি দিছে যে যিখিনি শব্দ ইয়াতে ব্যৱহৃত হৈ আছে বৰ্তমান সেইখিনিৰে আমাৰ সভ্য সমাজত এতিয়া এইখিনি আমি উপস্থাপন আমি কৰিব পাৰোঁ বা আমি গাব পাৰোঁ আৰু সেইকাৰণেহে আমি বিভিন্ন অনুষ্ঠানত এইবিলাক আমাৰ বিভিন্ন আমাৰ গৱেষক পণ্ডিত আছে বা আমাৰ আগৰ যিসকল আমাৰ ইয়াতে এই ক্ষেত্ৰত এগৰাকী গুৰিপথাৰ ধৰা ব্যক্তি মানে তেওঁৰ মাজত দেখা তেওঁলোকে এইবিলাক চৰ্চা কৰি আছে বা বহুত ব্যক্তি আছে আগৰ আমাৰ কিছু লোক ঢুকাই গ'ল গতিকে এই যিকেইটা শব্দ আছে অকণমান অশ্লীল যেন আমি পাইছোঁ সেই অশ্লীল শব্দকেইটা যদি নাথাকে তেতিয়া এইটো আকৌ নাঙলি গীত হৈ নাথাকিব ৰসটো নাথাকিব আৰু নাঙলি গীত হৈ নাথাকিব গতিকে সেইখিনি গতিকে এতিয়া শেষৰ পৰ্যায়ত আমি আহিছোঁ তাৰপিছতে গাব চাল্লা বেটা খৰা চাল্লা বেটা বা গাৰা কথাত লাগি ন কলি কাণ ঠেকি টোকাষাৰ কৰি পখেলিত মোৰ তিলি সোণেৰে কিহত বান বুধান ঠেকিটো জানোৱে আমি হ'লে নহয়নে সকলোৱে জানো ঢেকিটো গতিকে এই আকৌ তেনেকৈ আমাৰ ওলোটাকে কাম মাৰিছে মাৰিছে আহিয়ে তেতিয়া আকৌ ইফালে আকৌ উত্তৰ দিছে কি খৰিলো ৰিলি আবেৰি যা বেৰি কি খৰিলো ৰিলি বেত বেতৰে চু হতে বৈনে ৰেখছো কালো বৈনে ৰেখছো কাম একোত আকৌ ওলোটাকে কৈছে গতিকে এনেকৈ সিহঁতৰ মানে কি হয় মানে চৰম পৰ্যায়ত উপনীত হয়।

পানি আনি খাইছিলে, বা এতিয়া মাছৰ যিটো ব্যৱস্থা আমি নঙলা মুখত থিয় হ'লে কোনোবা বেপাৰীয়েহে মাছ দি থৈ যায়, তেতিয়া সেই ব্যৱস্থাটো নাছিল নহয়। কোনোবা বিলত গৈ মাছ মাৰিব গৈছিলে, নহয়নে? বোলে একেখন বিলতে এটা পুৰতে আমি মাছ মাৰি খাওঁ, একেখন গাঁৱতে থাকোঁ, একেখন নদীৰে পানী খাওঁ, একেটা নদীতে আমি গা ধুওঁ, গতিকে তহঁতে আমি এনেই কিয় কাজিয়া কৰিব এইবিলাক কৰিব নালাগে। গতিকে এই আৰম্ভ কৰে তেতিয়া এই সিহঁতক মানে ক'ব তহঁতে এটা মিলনৰ গীত গাইছোঁ বুলি কয়। তেতিয়া কি ক'লে, একেখন পথৰৰ একেখন গাঁৱৰে আমি গৰখীয়া ভাই, আহা সবে আমি থাকো মিলি জুলি আমাৰ ভেদাভেদ নাই। তেতিয়া গোটেইকেইটাই কি কৰিব, এনেকৈ আন্ধ ধৰি

তেনেকে গোটেইবিলাকে গৰু মৰে সন্ধিয়া ঘৰলৈ যায় আৰু এতিয়া এইখিনি মানে তেওঁলোকৰ মাজত এটা হাঁহি তামাচা বুলি ক'ব পাৰোঁ বা ইটো দলে সিটো দলক মানে ঠাট্টা মস্কৰা কৰিব পাৰে বুলি ক'ব পাৰোঁ। এতিয়া এই যে মাছ মাৰিবৰ কাৰণে বা ফুৰি থকা ছোৱালী বা তিৰোতা মানুহ গৰখীয়াবিলাকে কেনেকৈ গোটাই তেনেকুৱা গীতো আছে নাঙলি গীত বুলিয়ে কয় সেইখিনি, সেইটো অকণমান মই কৈছোঁ পিছত বাৰু আমি একেলগে গাম। এতিয়া মই মোৰ ঘৰ য'ত সেই ঠাইখনৰ নাম হৈছে দেওমন, গতিকে এই দেওমনৰে কথা আছে অকণমান। দেওমন চাৰৰে পকাব গুৰি পকাব গুৰি খাবা খুচা চেতি দেও চৌকেৰি বৰকুৰৰ মাছু ৰৈ চাৱৈ ৰৈ ৰৈ চাৱৈ ৰৈ ৰৈ বগুৰি পাৰি দেও চেতি বোলা পৰি পৰি শব্দটো বুজি পাইছেনে? যদি স্বামী বুলি কোৱা যদি মিজুমগুৰি হাজবেণ্ড বুলি কোৱা তেতিয়াহ'লে মই বগৰী পাৰি দিম আৰু বগৰী পকি আছে মই চকৰি দিওঁ গছত উঠি, গতিকে কিমান কষ্ট কৰিব বগৰীটো কাঁইট আছে সেই কাঁইট থকা গছত উঠিব উঠি বগৰী পাৰি দিব যদি মানে তাক পৰি বুলি কয়। আকৌ এইফালে এই ছোৱালীৰ দলটো উত্তৰ দিব বা তিৰোতা বা যিখিনি ছোৱালী থাকে যা সেইখন বুজিলো জাতি বাঁহৰ দৈ যা সেইখন বুলি কওঁতে বুজি পাইছেনে? এই যে মাছ মৰা যতনটো জহৰা বুলি কৈছে সিহঁতেও গালি দিছে আৰু সিহঁতেও আৰু মাছ মাৰিব এতিয়া মুখখন বন্ধ কৰি ৰাখিব নোৱাৰিম। মাছ মাৰিব আহিছিলো মাছ পালো কৱে মাছ পালো কৱে জহৰা গুখিয়াই আগে চকে লৈ এইটো মই গাব পৰা যাবনে? আমি প্ৰথমটো গাওঁ এটা ফুটত যাব হ'ব এই জাহেখান বিচিলো সেইখিনি গাব লাগিব হৃদয় আৰম্ভ কৰা দেও মনে চাৰৰে পকাব গুৰি পকাব গুৰি খাবা খুচা যেতি দেও জোকেৰি বৰকুৰৰ মাছুৰে চাৱৈ ৰৈ ৰৈ চাৱৈ ৰৈ ৰৈ বগুৰি পাৰি দেও চেতি বোলা পৰি কোৱা যা সেইখন বুজিলো জাতি বাঁহৰ দৈ জাতি বাঁহৰ দৈ সকলা গুৰিয়া কোনে বুলু পৰি মাছ মাৰবা আহিছিলো মাছ পালো কৈ মাছ পালো কৈ জহলা গুৰিয়াই আগে চুকি লৈ হৈছিলো ধুনীয়া। এইবাৰ আকৌ এবাৰ গাবা আমি গাম দেও মন চাৰৰে পকাব গুৰি পকাব গুৰি খাবা খুচা চেতি দেও চৌকেৰি বৰকুৰৰ মাছুৱে চাৱৈ ৰৈ ৰৈ চাৱৈ ৰৈ ৰৈ বগুৰি পাৰি দেও চেতি বোলা পৰি জাতিখান গুচি

বৰ সুন্দৰ হৈছে। আমি শ্ৰোতাসকলক ইয়াতে জনাইছো যে আমাৰ আজি যিসকল শিকাৰু আছে তেওঁলোকে অতি ধুনীয়াকৈ নাঙলিগীত আহৰণ কৰিছে আৰু তেওঁলোকে নিজে গাইছে, বৰ ধুনীয়া হৈছে। পিছৰ দিন গোৱা

এইটো আহিছে নহয়নে? এইবাৰ আমি কোনটো গাম? তিলিতকে মাতিলি, তিলিতকে মাতিলি চুঙাৰে বাদুলি ৰৈ ৰৈ মাতিলি কিয়া, মাৰে চুলি কোচা মোৰে ভৰি মোচা।

0: সুকালু বুলেরে সুকালে পোত বাপেরে ভুজ খাওয়া পতি তলত যাওয়া নামাতিয়া সিঁড়ি মারে ভরি পানি বাপেরে দিলু আনি আগে সুকে লোয়ার হই
1: এই এনেকে মানে মানে হেৰি এই যে এটি যে আমি গাইছো অকমানে সেইটো খৰ হৈ আহে চাউলা বেটা খ খৰা চাউলা বেটা বৱা গেৰা কথাক লাগি নহয় কলি কাণ ঢেঁকীটোক আশাৰ কৰি পোখাই মূৰ্তিৰে খন্দেৰে কিহত বাদ বহান আকৌ কি কৰিলো ৰিয়াবে এৰি যাবে দি কি কৰিলো ৰিলি বেট বেটৰে চোৰ হতে বাইৰে চোৰ কালো বইনাৰে চোৰ কামে কৰ এইটো পূৰা মানে লাগি যায় আৰু লাগি যোৱাৰ পিছত এই বৰগুখীয়াজন আহি কাজিয়াখন ভাঙি দিয়ে গতিকে এনেকৈ হয় এতিয়া এবাৰ গাব পাৰি মানে যিখিনি আমাৰতো বহুত আছে কিন্তু আমি সংক্ষেপে এইখিনি আমি গালে এটা খণ্ড মানে পৰিস্ফুট হয় প্ৰথমৰ পৰা গাব পাৰি মানে

0: হৃদল তলি এলেঙা
1: নহকৈ লহকৈ,
0: হৃদল তলি পেলেঙা
1: নহকৈ লহকৈ,
0: হৃদল তলিত আছিল।

দুইটাৰে লাগি দিব, লাগি দিলে কি কৰিব, এই বৰ যিটো গুৰখীয়া, বৰ গুৰখীয়াটো আহিব, আহি তেতিয়া মানে তেওঁলোকক মানে বুজাই দিব আৰু যে তহঁতে একেখন গাঁৱৰে একেখন পথৰতে আহ, ইটো বিপদে সিটোৱে খবৰ ল'ব লাগিব, গতিকে তহঁতে এনেই মিছামিচি কিয় কাজিয়া কৰ। তেতিয়া মই যে তহঁতে এটা মিলনৰ গীত শিকাইছিলোঁ, কাচোন গা গা মিলনৰ গীতটো গা, তেতিয়া কোনটো গাব সেইটা, ও কি একেখন পথৰ একেখন গোপচাৰৰ আমি গৰখীয়া ভাই, আহা সবে মিলি যাওঁ ঘৰা ঘূৰি,

0: প্ৰিয় শ্ৰোতা,
1: যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ পৰা মই ৰুজিং উদয়ে বিদায় লৈছো। নমস্কাৰ।

যুববাণী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডিআৰএম ফ্ৰিকুৱেন্সি 1026 কিলোহাৰ্জত। প্ৰশ্ৰোতা, এতিয়া আপোনালোকলৈ আগবঢ়াইছো লোকগীতৰ অনুষ্ঠানটি। আজিৰ শিল্পী বিনু দেৱী।

ইমান পৰে শ্ৰোতাই বিনুদেৱীৰ কণ্ঠত লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ।

435 কিলোহার্জ আৰু ডিআৰএম ফ্ৰিকুৱেন্সি 1026 কিলোহার্জত। প্ৰশ্ৰোতা, এতিয়া আপোনালোকলৈ আগবঢ়াইছো আজিৰ ভজনৰ অনুষ্ঠানটি। অনুষ্ঠানৰ প্ৰথমে শুনিব লৈছো জগজিৎ সিঙৰ কণ্ঠত এই ভজনটি।

প্ৰশ্ৰোতা, আজি ৰামধেনু আমি সজাই তুলিছো কিশোৰ কুমাৰ আৰু কুমাৰ চানুৰ কণ্ঠৰ কেইটিমান গীতেৰে। প্ৰথমে শুনো আহক কিশোৰ কুমাৰৰ কণ্ঠত এই গীতটি, সহযোগ কৰিছে কবিতা কৃষ্ণমূৰ্তিয়ে।

0: चारा नहीं है।
1: প্ৰস্তুতা আপোনালোকে শুনি আছে ৰামধেনু অনুষ্ঠানটি। আজিৰ অনুষ্ঠানটি সজাই তোলা হৈছে কিশোৰ কুমাৰ আৰু কুমাৰ সেনৰ কণ্ঠৰ কেইটিমান গীতেৰে। অনুষ্ঠানৰ শেষত শুনো আহক কিশোৰ কুমাৰৰ শেষৰটি গীত।

প্ৰশ্ৰোতা, আপোনালোকে ৰামধেনু শুনি আছে। আজি ৰামধেনু সজাই তোলা হৈছে কুমাৰ শানু আৰু কিশোৰ কুমাৰৰ কণ্ঠৰ কেইটিমান গীতেৰে। শুনো আহক কুমাৰ শানুৰ কণ্ঠৰ এই গীতটি।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰ হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডিএলএম ফ্ৰিকুৱেন্সি 1026 কিলোহাৰ্জত। প্ৰিয় শ্ৰোতা, এতিয়া আপোনালোকলৈ আগবঢ়াইছো আজিৰ শেষৰটি অনুষ্ঠান, শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত পণ্ডিত ভি জি জগৰ ভায়লিন বাদন শুনিবলৈ পাব, ৰাগ শ্যাম কল্যাণ।

ইমানপুৰে শ্ৰোতাই শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত ভিজি যোগৰ ভায়লিন বাদনত ৰাগ শ্যাম কল্যাণ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতা, এতিয়া নিশা 10:30 হোৱাৰ লগে লগে মই তুলিকাই সামৰিব লৈছো আমাৰ আজিৰ অধিৱেশন। কাইলৈ আমাৰ অনুষ্ঠান পুনৰ মুকলি কৰা হ'ব 5:30 পৰা। আজিলৈ নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।

ভূমিকায় সামৰিব লৈছো আমাৰ আজিৰ অধিৱেশন। কাইলৈ আমাৰ অনুষ্ঠান পুনৰ মুকলি কৰা হ'ব পুৱা 5:30 পৰা। আজিলৈ নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।